0: सिर्फ मेरे लिए,
1: जीना सिर्फ मेरे लिए कसम से।
0: मौके फुंबीली नंबीली कजी ही इलिकुआ सोकोनी ना कजी ही इलिवेजा कुटांबा कुंजिया हापो। Lakini ikiwa ni sehemu ya burudani ambayo inaelezea upendo wa dhati, kujitolea na ahadi ya kuishi kwa ajili ya upendo au kuishi kwa ajili ya umpendaye. Jina sefu merelie, ishi kwa ajili yangu tu. Kwa hiyo kama kuna mtu anaona kabisa kwamba hapa ana sababu ya kuishi, basi unaweza kumwambia jina sefu merelie kwamba ishi kwa ajili yangu. Au inaweza ikawa ninaishi kwa ajili yako pekee.